0: দাস, তানকরু আমার দাস, তানকরু রাম দাস, তানকরু রাম দাস, মা ঠিক হোক গিয়া, মেরা রোগ তো সার গিয়া, মে ক্যান্সার সার গিয়া, চান রজনী, এক তেরে সে বেটা ফল হয়, যে আজ মেনু নমে জীবন মিলে রজনী, রজনী মে ঠিক হোক গিয়া, মে চল ফির সক গিয়া রজনী, মেরা রোগ তো সার গিয়া রজনী, মে ঠিক হোক গিয়া।
1: কোন হো তুমি?
0: মে কোন? তুমি মেনু পছানা নি রজনী সি?
1: মে কেনি মেরে পতি, কিনা নি মে কি ছুটকে গই সি, কি তুমি, কি তুমি মেরে পতি?
0: মে ছোটা পতি হে রজনী জি, ছোটা পিংলা। তুমি মেনু চিলপুর নি লাগ গে, তুমি মেনু সঞ্জি কে দর্শন করায়, তুমি মেনু গোন্ডওয়াল লাগ গে, তুমি মেনু ছবির বালে বাবাই তো পানি চায়, মে ছোটা পতি হে, মে ছোটা পিংলা হে রজনী জি, মে ছোটা পিংলা।
1: এমকি ঠিক হে, পত্তাডা রোগ কিনে ঠিক হয়া?
0: ਇਹ ਸਾਰੀ ਕਰਮਾ ਤਾਂ ਚਲਦੀ ਹੈ। ਤੁਹਾਡੇ ਜਾਣ ਤੋਂ ਬਾਅਦ ਮੇਰੇ ਕੰਨਾਂ ਫਿਰ ਉਹੀ ਆਵਾਜ਼ ਆਈ, ਕਾਗੋ ਹੰਸ ਕਰੇ, ਤੇ ਮੈਂ ਰਿੜਦਾ ਰਿੜਦਾ ਇਹ ਛੱਪੜੀ ਦੇ ਕੰਢੇ ਤੇ ਆ ਗਿਆ ਔਰ ਤਾਣੀ ਨੂੰ ਫੜ ਕੇ ਪਾਣੀ ਚ ਉਤਰ ਗਿਆ। ਜਦ ਬਾਹਰ ਆਇਆ ਤਾਂ ਮੇਰੇ ਸਾਰੇ ਜ਼ਖਮ ਧੋਤੇ ਪਏ ਸਨ।
1: ਤੁਸੀਂ ਤਾਣੀ ਨੂੰ ਫੜ ਕੇ ਪਾਣੀ ਚ ਕਿਉਂ ਸੀ? ਕਿਹੜੀ ਹੱਥ ਨਾਲ?
0: ਐਸ ਨਾਲ।
1: ਅੱਛਾ, ਤਾਂ ਫਿਰ ਤੁਸੀਂ ਐਸਾ ਕਿਵੇਂ ਪਾਣੀ ਸਾਓ, ਮੈਂ ਆਪਣੀ ਅੱਖਾਂ ਨਾਲ ਵੀ ਚੰਦਾ ਚਮਤਕਾਰ ਦੇਖਾਂਗੀ।
0: ਆਓ ਮੇਰੇ ਨਾਲ।